0: शायन घोष बात कर रहा हूँ दीदी आपके।
1: जी आपका बहुत बहुत स्वागत है शायन जी। तो जैसे कि मैंने बातें की कि सब मम्मियों के डायलॉग्स जो होते हैं एक ही स्क्रिप्ट राइटर लिखते हैं, तो क्या आपके साथ भी कुछ ऐसा होता है?
0: आप जो जो कहा सही है
1: जी।
0: सही हो हाँ, मतलब 200% सही बताए आपने।
1: बिल्कुल, क्योंकि
0: मम्मी के पास एक ही स्क्रिप्ट, एक ही और डायलॉग जे
1: বিলকুল বিলকুল
0: এটা আমার শুধু আমার মা বলেন বলে তো একদিন আমার মা বলেন বলে তা নয়, এটা কিন্তু আমি গ্যারেন্টি দিয়ে বলতে পারি এই কথা কিন্তু মা হলে বুঝবি বা বাবা হলে বুঝবি এই কথাটা কিন্তু
1: বচপন সে লেকর আব তক ইয়াদ হো চুকা হ্যাঁ
0: সব মায়ের মধ্যে একটা মা মানে একটা সবাই সব মায় কিন্তু
1: বিলকুল
0: তো একটা গানের কথা আমার মনে পড়লো যে এই না বিষয়ের সাথে যাবে কিনা যে তখন খুব মনে হয় খুব কষ্ট হয় বেদনা হয় মনের মধ্যে তখন মা যেন বলেন কুছ তো লোক কহেগে লোগো কা কাম হে কহেনা ছোড়ো বেকার কা বেকার বাত হে এটা তো মাই বলতেন না তাহলে এই গানটা কি হবে দিদি?
1: জি মানে বিলকুল ট্রাই করুঙ্গি জি জি মানে বিলকুল ট্রাই করুঙ্গি আপকে লিয়ে ইস গীত কো বাজানে কে লিয়ে।
0: সরি আমি বাংলাতে বললাম
1: না না ঠিক আছে ধন্যবাদ শায়ান জি হমসে জুড়নে কে লিয়ে থ্যাংক ইউ ধন্যবাদ। तो दोस्तों स्टूडियो में समय हो चला है 10:25 और 54 सेकेंड, यानी गीतों और बातों का जो सिलसिला है वो चलने वाला है ठीक सुबह के 11 बजे तक। तो चलिए दोस्तों अगले गीत की ओर रुख करते हैं।